0: 양어 삼은 흐뭇으로래 너로 사흉세 온가는 너가 덩은여 뿌리 동시돈
1: 삼은 당난이 바그대 원축동 몸마 가이샤 다분히 디너발 레카바라바시 보라무노시 흰자고 넌니 배방 삼은 흐뭇으로 바타이브석래방 아바방 사흉 클라이만 발라
2: 너하건 브리샤니 꼭노 소행시돈 비카스 모노스 너롱이 똥톡 짜투노 진이 똥톡 짜투 담은 흰바 티난거 너로 따꾸 구쿠바 자 페이커 탈라이정기 অহামান কত মানি মুনুসিনি তংক চাথ বালো বাসানি কথালাই মুঙ্গসি
3: আও নং ইয়াকুনি হাদলে তে রুয়াইনো সিনি থিনাংনি হামারে
4: বারি নামানি ককসাকা দাদা
0: হিমবা দিখাই হরলাঙ্কা থুকা চালাই নংলাই থলাই মা হাম এলে খনাই খেনে থাংলাই নং বয়ানো
4: হিমবা দিখাই